এইটো টাইম দিয়ে আপুনি ৰিকুৱেষ্টটো বজাই দিব। আই এম সো সৰি লিখি কিনে পঠা আছে গোলাঘাট আসাম হালদি বাৰীপাৰা মহম্মদ কাসিম আলী তাহে লিখি আছে আই এম সো সৰি তেওঁ হয় ৰিকুৱেষ্ট প্ৰগ্ৰামটো। চ' ৰিকুৱেষ্ট প্ৰগ্ৰাম দিম দিয়ে আপুনি প্ৰগ্ৰামটো আপুনি লিখি কিনে পঠাই দিবি আকৌ তিনিবাৰ মই বজাই দিব। চ' নেক্সট গান আকৌ শুনিব আপোনালোকে জুবিন নাউটিয়াল আৰু প্ৰকৃতি কাকাৰ লগা ৱাস্তে আছে। ফিল্ম আছে দিল জংলি আৰু এইটো গীত লিখা হৈছে তানিস্ক বাগচি আৰু আৰফাত মেহমুদ আৰু মিউজিক দিয়া হৈছে তানিস্ক বাগচি।

लिसनर्स का आपको मैसेज आएगी ना, ऐसे ही थे। गुड मॉर्निंग अजय जैकब, अभी मैं नंदेद महाराष्ट्र में हूँ जी, मोबाइल ऐप पर आपका प्रोग्राम सुन रहा हूँ जी। कोई कि ना दुर्गेश नगनपुरी है लिखी ना बताया से। वेल थैंक यू सो मच दुर्गेश जी फॉर योर मैसेज। निमादी बॉय और निमादी गर्ल तेखान भी लिखी ना बताया से। वेल थैंक यू सो मच एंड गुड मॉर्निंग। और सपत श्रृंगी रेडियो लिसनर्स ग्रुप तेखान भी लिखी ना बताया से। गुड मॉर्निंग एफ एम ट्रक वन फैमिली को ना। वेल थैंक यू सो मच गुड मॉर्निंग। अपने हम सब की भी सभी को गुड मॉर्निंग। एंड प्रोग्राम भी शेष करबले टाइम हो जाए तो इन्हें प्रोग्राम शेष करबले শুনি লব। এতিয়া পাপন লগা ওয়াস্তে আছে, ফিল্ম আছে সুই ধাগা, গীত লিখিয়া হয়েছে বরুণ গ্রোভার আর মিউজিক দিয়া হয়েছে অনু মল্লিক। আর এই গীত লগতে প্রোগ্রামটি শেষ করি হব, কিন্তু সময় 10:20 হওয়ালে আপনি গান শুনিয়া হব ওয়ার্ল্ড নিউজ। তারপরে আকো ওয়েস্টার্ন মিউজিক প্রোগ্রাম আছে এন্ড রাইট অফ দ্য ডেট ইট উইল বি ওমেন টাইম প্রোগ্রাম। আর তারপরে 11:30 আছে এস এম এস রিকুয়েস্ট প্রোগ্রাম, আপনি পছন্দ গানা দ্যাট ইজ আপকা ফরমাইস গীত এস এম এস রিকুয়েস্ট। সো এই টাইমতে আপনি লিখি না পঠাবি কি গানা শুনিবলে মন আছে, তো লিখি না পঠাইছি কলে মই যি হলবি আপনি হেল কারণে বজাই দিব। নম্বরটি আছে 9436805333 আর কোড আছে এফ এম স্পেস এইচ। এইটুতে লিখি না পঠাইছি কলে আপনি হলা মেসেজটি মই পাই যাব। সো লিসনার্স এটির লগতে এটা লাস্ট গীত গীত শুনি লব, কয় দিয়া নিচিনা সুই ধাগা ফিল্ম পড়া পাপন লগা অবস্থায়।

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이두 아케시바니 코히마 FM 트래그밴 103 메가헤르츠 프라이트 리얼 타임 트래픽 업데이트 아니 디아세 코히마 타운 나가 몽클라바라 로기나 PHQ 정션 또 코일리테 노트 바운드 데디 시니치 자가네레 모디레 다세 아로 사우트 바운드 준카노 포르비네 에세 투헬레 라이트 아세 코이네 제네 디아세 킨투 অল্টারনেট রুট আলাগ রাস্তা চলাবলে মন আছে কইলে অল মিনিস্টার্স হিল টু জেল কলোনি চলাব পারে পিএইচকিউ জংশন পার লৈকে না মেজর জংশন তো কইলে এতিয়া নর্থ বাউন্ড হইলে মদিরে আছে আর সাউথ বাউন্ড হইলে লাইট আছে কিন্তু আলাগ রাস্তা চলাবলে মন আছে কইলে প্যারামেডিক্যাল টু টি মডেল টু আইজি এই রাস্তা চলাব পারে নহলে লেডি মাইলস রোড এই রাস্তা চলাব পারে টিসিপি গেট পার লৈকে না রাজু পয়েন্ট কইলে এতিয়া নর্থ বাউন্ড আর সাউথ বাউন্ড দুইটা টিভি মদিরে আছে কিন্তু আলাগ রাস্তা চলাবলে মন আছে কইলে TCB gate to Razu Point chalao pare nole box cutting to NHAK to Census Point itu rasta chalao pare nole Phulbari to Khochijie ground to Razu Point itu rasta chalao pare Razu Point par loina Census Point to khilitia northbound aro southbound duita tebi modire thase kintu alag rasta chalaole monase koile Census Point to NHAK itu rasta chalao pare High School junction par loina census point khilitia northbound hole moderate ase aro southbound hole light ase kintu alag rasta chalabole mon ase koile Billgraham road to DBS chalabo pare noile high school junction to T model road itu rasta chalabo pare aro NHAK junction par loina census point khilitia northbound aro southbound duita tebi light ase halka ase traffic tu kintu alag rasta chalabole mon ase koile TCB gate to Razu Point itu rasta chalabo pare এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব চাম 3 বজাৰ পৰা লৈ কিনা
0: ৱেফএম ট্ৰাগো বেন
2: 103 মেগাহাৰ্টজ
0: নিউজ মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট ৱেফএম 103 মেগাহাৰ্টজ
1: Welcome back listeners and good afternoon. এইটো আকাশবাণী কোহিমা FM ট্ৰাগোপান 103 মেগাহৰ্টজ পৰা আপুনি প্ৰগ্ৰাম শুনি আছে আৰু এতিয়া শুনি থকা প্ৰগ্ৰাম আছে SMS ৰিকুৱেষ্ট প্ৰগ্ৰাম ডেট ইজ আপুনি পচন্দ গানা আপুনি গানে লিখি পঠাই দিয়া গানা মই বজাই দি আছে তো এতিয়া আকৌ দুচৰা গীত শুনিব আৰু এটি গীত কাৰণে লিখি কিনে পঠাই আছে বগাজান পৰা প্ৰিয়া বড়ো তাই লিখি আছে আৰু তাই গানা মাঙি আছে মেৰা দিল তেৰে লিয়ে এইটো গানা টাইটল গানাটো বজাই দিবি কোৱা আছে আৰু তাই ডেডিকেট কৰি দিয়া আছে মইকে চ' থেংক ইউ চ' মাচ প্ৰিয়া আপুনি লিখি কিনা পঠাই দিয়াৰ কাৰণে তো লিচনাৰ্ছ কাৰণে এতিয়া শুনিব অনুৰাধা পাটৱাল আৰু দেৱাশিষ দাস গুপ্তা লগাও আছে ফিল্ম আছে মেৰা দিল তেৰে লিয়ে

0: Well, my dear friends, we have the next caller with us. Hello. Hello.
1: Hello.
0: Hello, who is on the line?
1: Well,
0: Jogendra Rompi, Sariyajan.
1: Hi.
0: Achcha. Program ni swagat kori ase aru kobo aji kundu geet honibo mon jay ase
1: mohara film ase
0: yes aro kundu geet koi dibo moy
1: na kajara ki dhar na phulo ka hari ki dhar dibo
0: na kajarari
1: kajara ki dhar
0: ji na kajara
1: na motiyo ka har
0: acha আৰু ইটো লগা গীত কিলে আপুনি চুজ কৰি আছে ইটো লগা খাস
1: ভাল লাগে তাই লিৰিক্সটো ভাল আছে
0: লিৰিক্স ভাল আছে লিৰিক্স পৰ কি কৈ আছে একটা দুটা লাইন লগা এক্সপ্লেনেশ্যন দি দিব
1: এক্সপ্লেনেশ্যন কেনে দিব
0: নাই নাই মানে আপুনি ইটো
1: একটা ছোকৰি
0: জি
1: তাই মতি লগা হাড় বি নাই আৰু তেনা
0: আচ্ছা ঠিক আছে আৰু যোগেন্দ্ৰ ৰম্পি আজিতো থাৰ্চডে নহয় আপুনি মন্দিৰ যোৱা নাই না
1: যোৱা নাই
0: আৰু আজি কি কাম কৰি থাকিছে
1: আজি ঘৰতে এইটো পাৱাৰ টিলাৰটো বনাই আছে
0: আচ্ছা পাৱাৰ টিলাৰ আপুনি খেতি কাম কৰি আছে ন খেতি কিমান ডাঙৰ নিচিনা আছে তিনপুৰা ইমান ডাঙৰ আছে তো খালি টান কৰি না আৰু বেলেগ চব্জি উব্জি কাম কৰে দেখি আছে ধানি কৰে
1: কেলে মানে চব্জি খেতি হ'লে পানী লাগে না আচ্ছা পদাৰ পানী নাই খালি পানী থকা চিজনতে মানে ধান খেতি কৰে আৰু বছৰতে এনে পৰি থাকে মাটিটো
0: আচ্ছা
1: একো খেতি দি নহয়
0: তো ধানটো এক চালতে কিমান বাৰ কৰে একবাৰ না দুইবাৰ কৰে
1: একবাৰ কৰে
0: খালি একবাৰ কৰে আৰু বাকী মানে একবাৰ কৰে মানে খালি এবাউট ছিক্স মান্থছ নিচিনা এইটো ধান লগাই খেতিটো কৰি আছে নহয় আৰু মানে ছিক্স মান্থছটো খালি ৰাখি আছে
1: খালি ৰাখে কি কৰিব উপায় নাই পানী নাই না
0: হয় পানী নাথাকে
1: সুবিধা নাই পানী সুবিধা থাকিলেতো বেলেগ ধান খেতি হলে আৰু অলপ ধান কৰিব পাৰে

ৱেল মই ডিয়াৰ ফ্ৰেণ্ডছ পইলা গীত শুনি কিনে আপুনি চবেই এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছে। ইয়াতে আমি খাল লগা ৰেগুলাৰ লিষ্টনাৰ দুৰ্গেশ নাকানপুৰী, ৰাধেশ্যাম নাকানপুৰী, বন্দনা, ভাৱনা, পিণ্টু, গুল্লু, কুসুমবাই, বাপু দিব্যাংশ, সুৰজ কুমাৰ ডাকছে, সুৰজ ভৰ্মা, ঋষভ খানাক, ভাৱনা ভৰ্মা, প্ৰেমলাল ভৰ্মা, নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতা পাই ভৰ্মা, তেখেন চব এইখানা শুনি কিনে এনজয় কৰি আছে বুলি লিখি দিয়েছে। সপাজ ৰেংগি ৰেডিঅ' লিষ্টনাৰ্ছ গ্ৰুপ এইখানা শুনি কিনে এনজয় কৰি আছে বুলি লিখি দিয়েছে। থেংক ইউ চ' মাচ। এতিয়া কোন কোন টিউন ইন কৰি কিনে আমি এইখানকে লিখি দি আছে আপুনি খান চবকে বেছি খুচি ভাত জানাই দি আছে। আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে ভেৰি নাইচ চইচ, শুক্ৰিয়া দিলছে কৈ কিনা দুৰ্গেশ প্ৰাহী আৰু বি লিখি নাপতাই দি আছে। থেংক ইউ চ' মাচ দুৰ্গেশ জী, গুড টু ন' ইউ আৰ অল টিউনিং ইন টু আৰ প্ৰগ্ৰাম ইভেন এট দিছ আৱাৰ। Moving on to the next track, I'm going to hear about a song that became Mohit Chauhan's breakthrough Bollywood hit, perfectly capturing the emotions of silent love. I'm going to enjoy it a bit. Jab We Met film, bra. Mohit Chauhan, Namaste. Music, this is Pritam. Lyrics, Irshad Kamil.